ইন বি কৈ থাকে, হেৰি মেলন বি কৈ থাকে, চাইনিজ প্ৰিজাৰ্ভিং মেলন বি কৈ থাকে, আৰু এইটোকে উইণ্টাৰ মেলন বি কৈ থাকে। নাগামিজটো এইটোকে বগা লাও বি কৈ থাকে, নহ'লে বি এনে লাও এনেকৈ বি কৈ থাকে। লাও বি জাত জাতি বেছি আলাগ আলাগ আছে, এইটোকে চাইনিজ লাও বি কৈ থাকে, নহ'লে কেতিয়াবাতো আমি খান ঠাণ্ডা দিন লগা লাও এনেকৈ বি কৈ থাকে। লাও খোৱাটো আমাৰ মানুহ লগা গাঁও কাৰণে বি ভাল আছে। লাওতে ভাইটামিন এ বি আৰু চি বেছি থাকে, এইটো কাৰণে মানুহ খোৱাতে মানুহ লগা গাঁৱতে ভাইটামিন এ বি আৰু চিটো মদত দি থাকে। বগা লাও ৰুপিবলৈ কাৰণে হাৱা পানীটো কেনেকুৱা হ'বলৈ লাগে, মাটি কেনেকুৱা হ'বলৈ লাগে, এইটো অলপ কৈ দিয়া হ'ব। বগা লাওটো ৰুপিবলৈ কাৰণেতো তাৰ লগা তাপমানটো অলপ গৰম হ'বলৈ লাগে, দিন গৰম হ'বলৈ লাগে, আৰু ঘামটো বেছি থাকিবলৈ লাগে, আৰু দিন লম্বা হ'বলৈ লাগে। এনেকুৱা লগা জেগা খান্তে লাও লগা গাছটো ভাল পৰা ওলাব পাৰে আৰু গুটি বি বেছি লাগিবলৈ পাৰে। চবচে তাপমান তাকে মিলিয়াটো কিমান আছে কলে 24 ডিগ্ৰী চেলচিয়াছ পৰা লৈ 30 ডিগ্ৰী চেলচিয়াছ তক থকা জেগা খান্তে লাও এইটোতো বেছি ভাল পৰা ওলাবলৈ পাৰে। এইটো লাওটো মাটি আলাগ আলাগ চব টিভি ভাল পৰা ওলাবলৈ পাৰে। আচল কৰি কিনে অলপ বালু মাটি নিচিনা খান্তে, নহ'লে বি অলপ হালকা মাটি খান্তে, যোনটোতে অৰ্গেনিক মেটাৰ মানে মূল বেছি থাকে আৰু মাটিতে পানী নুধৰি কিনা থাকে, এইটো খান্তে ভাল পৰা ওলাবলৈ পৰা লগা জাত এটা আছে। লাও কৰিলে বি লাও লগা জাত জাতি বি বেছি আছে। তাৰ লগা জাত খানটো এনেকুৱা আছে CO1, CO2, মাটলিয়াৰ, ইন্দু, কাউ লোকেল, ইভাক 502, ইভাক 90, পেক 3 এনেকুৱা খান আছে। আৰু লাও ৰুপিয়া লগা সময়টো কেতিয়া আছে কলে, আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া লগা পাহাৰী জেগা খান্তেতো মাৰ্চ পৰা এপ্ৰিল তক বগা লাও এইটোতো ৰুপিবলৈ পাৰে। এইটোকে আৰ্লি ক্ৰপছ বুলি বি কৈ থাকে, আৰু জুন জুলাই এইটো সময়তে বি ৰুপিবলৈ পাৰে জেগেন সমান জেগা খান্তে, নহ'লে বি গৰম জেগা খান্তেতো জুন জুলাই এনেকুৱা সময়তে ৰুপিবলৈ পাৰে। এইটো কাৰণে আমি খান বি মনতে ইয়াত ৰাখি কিনা এতিয়া লগা সময়তে হ'লে বি ৰুপিছে কলে ভাল হ'ব। যি লগা বীজন ৰুপিছে কলে বি পোক বীমাৰ খানকে লাগিবলৈ নাদিবৰ কাৰণে আমি খান ভাল কৰি কিনা চিড ট্ৰিটমেণ্টটো দিবলৈ লাগিব। চিড ট্ৰিটমেণ্ট দিবলৈ কাৰণে কাৰ্বেণ্ডাজিম 2.5 গ্ৰামটো লৈ কিনে 1 কেজিতে মিলাবলৈ পাৰে। এইটো মিলাই দিয়াৰ পাছতেহে লৈ কিনা ৰুপিছে কলে পোক বীমাৰবিলাক অলপ হাতাই দিবলৈ পাৰে। যদি আমি খান হেক্টৰ লগা হিচাপ পৰা লাও লগা খেতি কৰিবলৈ আছে কলে, 1 হেক্টৰ কাৰণে 2.5 পৰালৈ 3.0 কেজি তক 1 হেক্টৰ কাৰণে বীজনটো দৰকাৰ হৈ যায়। বগা লাও নহ'লে বি এইটো লাও কৰি থকা ৰুপিয়াতে কোনোবাটো মাটি খুন্দি কিনে ঠিক ভাল কৰি কিনে জেগা বনাই ৰখাৰ পাছতে তাৰ লগা বীজনটো ৰুপিয়ে কোনোবাটো তাৰ লগা বীজন লগা জেগা বনাই ৰাখি দি কিনে বীজন পেলাই দিয়াৰ পাছতেহে আকৌ উখলাই কিনে বি ৰুপিয়া এনেকুৱা বি কৰি থাকে। ইয়াতে কেনেকুৱা কৰি কিনে ৰুপি যাব এইটো লগা তেৰিকা কোনোবা বি কৈ দিয়া হ'ব। যদি বীজনখনটো ৰুপিবলৈ আছে কৰিলে তাৰ লগা খাল্টা এইটো 60x60x45 চেণ্টিমিটাৰ চাইজটো খুন্দি কিনে ওলাবলৈ লাগে। 60x60x40 চেণ্টিমিটাৰ খাল্টাটো খুন্দি ৰাখি দিয়াৰ পাছতে 3 সপ্তাহ তকটো ঘামকে মাটিৰ খাল্টাটো চুকাই দিবলৈ লাগে। এইটো পাছতেহে মাটি আৰু মলবিলাক মিলাই কিনে ৰখাই চবটো ভাল কৰি কিনে ঢালি দিবলৈ লাগে। এইটোতে কেনেকুৱা কৰিবলৈ লাগে কৰিলে মাটি আৰু কম্পষ্ট আৰু ফাৰ্টিলাইজাৰ ইউৰিয়া নিচিনা এইটো খান বি ঢালিবলৈ লাগে। 4 কেজিৰ পৰালৈ 5 কেজি তক খাল্টাতে সোমাই যাব আৰু এনেকুৱা কৰি কিনে ভাল কৰি কিনে মিলাই কিনে বীজন ৰুপিবলৈ জেগা খুন্দি কিনে ৰখাতে ঢালি দিবলৈ লাগে। আৰু যদি মাটিৰ ভিতৰতে পোক পোকা বেছি হৈ কিনা জোৰা খান খাই দিয়ে কৈলে ইনচেক্টিচাইড ফুৰাডন কৈ কিনে থকা এইটো বি মিলাই দিবলৈ লাগে। ফুৰাডন এইটোতো এটা জেগাতে 1.5 গ্ৰাম লৈ কিনে ভাল কৰি কিনে মাটিতে মিলাই দিলে পোক পোকাবিলাক তাৰ লগা জোৰা খাই নাদিব, নহ'লে বি ৰেড পামকিন বিটল এইটো খান বি
খাই নাদিব, লাউ লাগা গাছটো।

0: ল'বলৈ পাৰিব। যদি খাল্টাখনতে খুন্দিকিনা বীজনটো নৰপিকিনা আৰু ৰেইজড বেড মেথড কৰিলে বীজনটো পেলাই কিনা ৰাখি কিনা ওখলাই কিনাহে ৰুপিবলৈ আছে কৰিলে গছ গছ মাজতে 2.5 মিটাৰ ডিষ্টেঞ্চ মানে ফাৰাক ৰাখিবলৈ লাগে আৰু আলি আলি মাজতে বি এনেকুৱা ৰাখিবলৈ লাগে আৰু তেওঁলোকৰ মাজতে 40-50 চেণ্টিমিটাৰ ফাৰাক ৰাখিবলৈ দৰকাৰ হয়। যদি বীজনটো এনেই পেলাই কিনা ৰাখি কিনা ওখলাবলৈ আছে কৰিলে ছিড বেড বীজন ৰুপি কিনা ওখলাই কিনা ৰুপিবলৈ জেগাতেতো বীজনখনটো কিনাৰ কিনাৰতেহে ভাল কৰি কিনা ঢালিবলৈ লাগে। খাল্টা খুন্দি কিনা বীজন ৰুপিয়াৰ নিচিনাহে তালগা মলবিলাক বি ঠিক কৰি কিনা মিলাবলৈ লাগে আৰু কৈ দিয়া নিচিনা ইনচেক্টিচাইড নহ'লে বি পোকা খানকে তালগা জোৰা খাবলৈ নাদিবলৈ কাৰণে বি একে দবাইটোহে লগাইলে বি হৈ যাব। আৰু কোনোবা জেগাতেতো মাটি উঁচা উঁচা উঠাই কিনা ৰাখি কিনাহে বীজন খান্তু ৰূপে নহ'লে বি তালগা পুলিটো আনি কিনে ৰুপি থাকে এইটো বি 2.5 মিটাৰ ডিষ্টেঞ্চ উফালে উফালে ৰাখে আৰু মাটি উঁচা কৰি কিনে উঠা জেগাতে হ'লে বি আগতে কৰি দিয়া নিচিনা মল ফাৰ্টিলাইজাৰ্ছ আৰু ইনচেক্টিচাইড এইটো খান বি ভাল পৰা মিলাই দিবলৈ লাগে। মাটি উঁচা কৰি কিনে ৰখা জেগাতে ভাল কৰি কিনে মল খান মিলাই দিয়াৰ পাছতে বীজন ভাল কৰি কিনে ৰুপিবলৈ আছো কলে 3টা পাৰালৈ 4টা বীজনটো ভাল কৰি কিনে জেগা জেগাতে ঢালি দিয়ে আৰু এনেকুৱা কৰি কিনে ওলাবলৈ বি দি থাকে। বগা লাউটো ৰুপিবলৈ কাৰণে মলটো ফাৰ্ময়াৰ্ড মেনিয়ৰ বুলি কৈ থকা এইটো বি 1 হেক্টৰ কাৰণে 20 টন নিচিনা দৰকাৰ হৈ যায়। 20 টনটো লৈ কিনা 1 হেক্টৰ মাটি পূৰাতে মাটি খুন্দি ৰখাতে মলটো মিলাই দিবলৈ লাগিব মাটিৰ লগত আৰু ফাৰ্টিলাইজাৰ্ছ খান বি 60 কেজি নিচিনা লাগিব। ইউৰিয়া নাইট্ৰজেন পটেচিয়াম এনেকুৱা নিচিনা খান লৈ কিনে ভাল কৰি কিনে মাটিতে মিলাই দিবলৈ পাৰে। বগা লাওটো ৰুপি দিয়াৰ পাছতে 15 দিন নহ'লে বি 20 দিন হৈ দিয়াৰ পাছতে ভাল কৰি কিনে হাবি গছবিলাক বি চবচে পইলা চাফা কৰিবলৈ লাগে। হাবি গছবিলাকে ওলাবলৈ নাদিবলৈ কাৰণে বি দাবাইবিলাক চলাবলৈ পাৰে বগা লাও লগা খেতি কৰি আছে কৰিলে এইটোতো বীজন নৰপিয়া আগে ভাল কৰি কিনা দাবাইবিলাক ঢালি দিবলৈ দৰকাৰ আছে। যদি এইটো গছবিলাক ডাঙৰ হৈ যায় কিনা হাবি গছবিলাক ওলাইছে কৰিলে বি আমি খান নিজৰ লগা হাত পৰা মাজে মাজেতে যায় কিনা ওখলাই দিবলৈ পাৰে। বগা লাও এইটো ৰুপিয়া সময়তে হ'লে বি পানীবিলাক বি দৰকাৰ হয়। ঠিক গছবিলাক বীজনবিলাক ৰুপি দিয়াৰ পাছতে হালকা কৰি কিনে পানী লৈ কিনে ভিজাই দিবলৈ লাগে। কেলে মানে পানীৰ পৰা ভিজাই নাদিছে গ'লে গাজি কিনা ভাল পৰা ওলাবলৈ নাপাৰিব আৰু গাছটো মৰিয়া নিচিনা হৈ যাব। এইটো কাৰণে বগা লাও লগা খেতি কৰি আছে গ'লে পানী ভাল কৰি কিনে যাই কিনে ভিজিবলৈ পাৰিয়া জেগা হ'বলৈ লাগে। সদায় পানী লৈ কিনে ভিজাবলৈ দৰকাৰ আছে কোৱা নহয় কিন্তু 8 দিন আৰু 10 দিন মাজতে একবাৰ একবাৰ ভিজাই দিবলৈ বেছি দৰকাৰ আছে। বগা লাওটো ৰুপি দিয়াৰ পাছতে 90-140 দিন মাজতে ভাল কৰি কিনা গছপুৰা ওলাই যায় আৰু গুটি বি লাগি যায় কিন্তু তাৰ লগা জাত জাতি লগা ওপৰতে বি আছে আৰু ছিজন লগা ওপৰতে বি হয় আৰু খালী তিটোহে নহয় কিনা আমি খান লগা মাটিটো কেনেকুৱা আছে ছইল টাইপ এইটো লগা ওপৰতে বি আছে হাৱা পানী লগা ওপৰতে বি থাকে এইটো কাৰণে এইটো ভাল কৰি কিনা পৰীক্ষা কৰি কিনা কোনটো জাত জাতিটো ৰুপিছে বুলি আমি খান লগা জাগাতে ভাল কৰি কিনা জলি কৰি কিনে গুটি ধৰিবলৈ পাৰে এইটো বি পৰীক্ষা কৰি কিনে সুধা সুধি কৰি কিনে ৰুপিবলৈ দৰকাৰ আছে। আচল কৰি কিনে জাত জাতি লগা ওপৰতে আছে কৰিলে বি মানুহান পৰীক্ষা কৰি কিনে চাহ হিচাপে ভাল কৰি কিনে 1 হেক্টৰ লগা খেতি কৰিছে কৰিলে 1 হেক্টৰতে 30-35 টনছ ওলাবলৈ পাৰে আৰু হাইব্ৰিড জাত খানটো 35-40 টনছ 1 হেক্টৰতে বগা লাওটো ওলাবলৈ পাৰে বুলি কৈ আছে। বগা লাও ৰুপিয়া সময়তে তালগা পোক বীমাৰবিলাক বি বেছি থাকে তালগা পোক একটাটো আছে ৰেড পাম্পকিন বিটল কৈ কিনা এইটো অলপ লাল পোকা এটা আছে এইটো নৰম কৰি কিনা কুমলীয়া কৰি কিনা তালগা বীজন ওলা সময়তে পাতা 3টা-4টা ওলা সময়তে যাই কিনা ঠিক পাতা নৰম খানটো কাটি কিনা খাই দিয়ে আৰু গছটো মূৰাই দি থাকে এইটো কাৰণে এইটো বি বেছি হুঁচিয়াৰ কৰিবলৈ লাগে। আচল কৰি কিনা ছামাৰ ছিজন এইটো সময়তে এইটো ৰেড পামকিন বিটলটো থাকি যায়, এইটো কাৰণে এইটো বি চাবলৈ লাগে। আচল কৰি কিনা বগা লাওটো ৰুপিবলৈ কাৰণে খেতি মাটি খুন্দিয়া সময়তে ভাল কৰি কিনে মাটিটো একদম খাল্টা কৰি কিনে খুন্দিবলৈ লাগে, আৰু মাটি ওপৰ নিচে কৰি কিনে মাটিৰ ভিতৰতে এইটো পোকা লগা আণ্ডা পোকাখান থকা খানটো ভাল কৰি কিনে বাহিৰত ওলাব দি কিনে ঘাম পাৰা শুকাই দিছে ক'লে এইটো কমটি হৈ যায়। আৰু যদি কোনোবা খেতিতে এইটো বেছি আছে ক'লে এইটো জেগাখনতেতো সদায় চালটো একে বীজনটো নাৰুপিবলৈ লাগে। পোকাখান দেখি আছে ক'লে আমি খান নিজৰ চকুৰ পৰা দেখিবলৈ পাৰিয়া খানটো নিজৰ হাত পৰা বি উঠাই কিনে মূৰাই দিবলৈ চেষ্টা কৰিবলৈ লাগে। আৰু পাৰিয়াটক এনেকুৱা কৰিছে ক'লে কম বি হ'ব, আৰু দাৱাই বি লগাবলৈ পাৰে। এইটো দাৱাইটো আছে ফেনভালেৰেট কৈ কিনে থকা, এইটো ফেনভালেৰেটটো 20 EC এট দ্য ৰেট 10 গ্ৰাম 1 লিটাৰ এনেকুৱা লগা হিচাপ পৰা লৈ কিনে খেতিতে ছেটকাই দিছে ক'লে ৰেড পামকিন বিটলটো হাতাই দিবলৈ পাৰে। দোসরাটো আছে ফ্রুট ফ্লাই কই কিনা থাকা, এটু ফ্রুট ফ্লাই তুবি আমি খান জানি থাকে জি লাগা টেঙা ফল গুটি ধরে এটু খান তুবি ফ্রুট ফ্লাই থাকি যাইছো গলে একদম বিয়া হয়ে যায়, কিলে মানে মাখিটু ভিতরে আন্দা পাড়ি দে আরো ভিতরে তালাগা বাচ্চা থাকি যায়, এনেকাও হয়ে গেনা ভিতর পড়া হে খাই গেনা বাহার ওলাই আমি খান সুকু পড়া না দেখে। এটু কারণে আসল করে গেনা অ্যাশ গড খানটু আমার দেশ ইন্ডিয়া আর ট্রপিক্যাল ওয়ার্ল্ড এইটো খান্দে বেছি থাকে। ফ্রুট ফ্লাইকে হাতাবলৈ কাৰণে আমি খান বি কদম উঠাবলৈ বেছি দরকার আছে। সবচে পহিলাটো টেঙা ফল নহলে বি বগা লাও খান্দে এইটো পোকা থাকি যাইছো কলে এইটো টেঙা খান্দু গিৰি কিনে আহিব আৰু এইটো গুটি খান্দু জমা কৰি কিনা পোকাটো মুৰাই দিবলৈ লাগে। এইটোকে আহি কিনা আমি খান লগা খেতিতে বহিবলৈ নাদিব কলেতো খৰণি আৰু কেৰোচিনটো মিলাই কিনা ভাল কৰি কিনে গন কৰি দিবলৈ লাগে। এইটো পাছতে ফেলাই কিনে গছ লগা পাতা খান্দে লগাই দিবলৈ লাগে, তালগা গন থাকিছে কৰিলে এইটো পোকাটো নাহে, এইটো কাৰণে এইটো বি এটা তৰিকা আছে। দোসৰাটো আছে নিম অইল কৈ থকা, এইটো বি লৈ কিনে খেতিতে ছেটকাই দিছে ক'লে ফ্ৰুট ফ্লাইটো নাহে। ফ্ৰুট ফ্লাই লগা মাও খান ডাঙৰ ডাঙৰ খানটো নেট পৰা বি ধৰি ল'ব পাৰে, নহ'লে বি আমি খান নিজৰ চকুৰ পৰা দেখিছে গ'লে হাত পৰা বি ধৰি কিনে মূৰাই দিবলৈ লাগে। আৰু এটা দাবাতে কেৰোচিন ৰাখি কিনে এইটো মাও খান ধৰিব পাৰিছে কৈলে ভিতৰতে ঢালি দিছে ক'লে এইটো বি মৰি যায়। আৰু দুচৰা পোক এটাটো আছে লিফ মাইনাৰ কৈ কিনে এইটো বি পাতা খানটো পূৰা বিয়া কৰি দি থাকে, আচল কৰি কিনে বুঢ়া পাতা খানটো মিৰাই দিয়ে আৰু পোকাটো আহি কিনে তাৰ লগা কুনি পাৰি দি কিনে পাতা খানটো মিৰি বি যায় আৰু পাতাতে বাচ্চাটো ওলাই যায় কিনা পাতা পূৰা খাই দি থাকা এনেকুৱা বি হৈ যায়। এইটো কুনি পাৰি দিছে গ'লে 2-3 দিন মাজতে পোকাটো ওলাই যাই থাকে আৰু পাতাতে একদম জিগ জেগ নিচিনা তেৰা মেৰা কৰি কিনে ৰাস্তা বনাই কিনে খাই কিনে পাতা খান মূৰাই দি থাকে। এইটো বি আমি খান নিজৰ চকুৰ পৰা দেখিবলৈ পাইছোঁ গ'লে এইটো পাতা খান্দে পোকাটোত নিজৰ লগা হাত পাৰি ওলাই দিব পাৰে, নহ'লে বি নাইট্ৰজেনিয়াছ ফাৰ্টিলাইজাৰ এইটোতো এটা হিচাপ পৰা ভাল কৰি কিনে ঢালি দিছে কৰিলে বি এইটো পোকাটো হাতি যায়, নহ'লে বি নিম চিড কাৰ্নেল এক্সট্ৰেক্ট নিম লগা গুটি পৰা তেল বনাই কিনে ৰখা এইটোতো 4% নিচিনা লৈ কিনে ছেটকাই দিছে ক'লে এইটো পোকা বি হাতি যাই থাকে। পোকাহে নহৈ কিনে লাও লগা খেতি কৰা সময়তে বীমাৰবিলাক বি লাগি যায়। বীমাৰ খানটো আছে এণ্ড্ৰেকনোজ এণ্ট্ৰেকনোজ লগা বীমাৰটো লাগিছে কৈলে তালগা পাতা তালগা গছ এইটো খান্দে তালগা গুটি খান্দু ব্ৰাউন হৈ যায় মানে পুচি যায় আন্ধাৰা লাল কালাৰ হৈ যায় আৰু এনেকুৱা কৰি কিনে তালগা পাতা খান্দে বি মাজে মাজেতে একদম আন্ধাৰা লাল হৈ যায় কিনা জ্বলাই দিয়া নিচিনা দেখি যায়। যদি এইটো বীমাৰ খানটো বেছি আহিছে কৈলে কেপটন আৰু থিৰামটো লৈ কিনে বীজন নৰপীয়া আগে মিলাই কিনেহে ৰুপিবলৈ লাগে। আৰু দোচৰাটো আছে হেক্সে কনাজল কৈ কিনে থকা এইটো বি লৈ কিনে স্প্ৰে কৰি দিবলৈ লাগে। লিফ স্পট এইটো বি এটা বীমাৰ আছে, এইটো পৰা বি পাতাখানকে বেছি লোকচান কৰি দি থাকে আৰু গছপুৰা বি মৰি যাই থাকে, এইটো কাৰণে এইটো বি বেছি হুচিয়াৰ কৰিবলৈ লাগে। এইটো কণ্ট্ৰল কৰিবলৈ কাৰণে নহ'লে বি এইটো বীমাৰ লিফ স্পট লগা বীমাৰ হ'বলৈ নাদিবলৈ কাৰণে বীজন নালাগা আগে বীজনতে কার্বন ডাইজিম কই থাকা এইটু লিখে মিলাবলে লাগে আর মেনকোজেপ কইগেনা কই থাকা এইটু লিখেনা খেতে ছেটকাই দিছে কলে লিফ স্পট লাগা বিমার বি হাতি বলে পারে আর দূসরা একটা আছে ডাউনি মাইল্ড ডিউ কইগেনা এইটু লাগা বিমার বি বেশি বিয়া আছে এই বিমার লাগিছে কইলে আমি খান লাগা খেতে বগা লাউ রুপি কেন রাখা এই সব বি বিয়া হয়ে যায় থাকে অল্প হালদিরং নিচনা তেলাগা গাছ খান দিয়ে পানি নিচনা ওলাই পাতা খান বি বগা বগা নিচনা হয়ে যায় আর একদম মিচিরা নিচনা বি হয়ে যায় থাকে আর ফাঙ্গাস নিচনা লাগে যায় আর এনেকা হয়ে কিনা পাতা খান সব তো বিয়া হয়ে যায় খালি পাতা খানহে নয় কিনা তেলাগা ঢাল তেলাগা রুচি যায় থাকা এই খান বি সব বিয়া হয়ে যায় আর জলি করে কিনা গুটি বি নালাগে যায় আর বেশি নোকসান হয়ে থাকে এই কারণে একটু কম করবলে কারণে বি জায়গা তো একদম ভাল করে কিনা স্পেসিং গাছ গাছ মজাতে ফারাক বি বেশি রাখবলে লাগে একটা গাছ লাগা রুচি পড়া দোসরা লাগা গাছ লাগা রুচিতে যাই কিনা একদম চিপা চিপি হবলে না দিবলে লাগে মাটিটু বি পানি নধরিয়া মাটি হবলে লাগে মানে ড্রেন সয়েলস হবলে লাগে কুমা মাটিটু পানি ঢালিছে গলে পানি টানি কিনে ধরি কিনা ভিজি কিনে থাকি যায় কিন্তু এই নহবলে লাগে পানি পড়া সময়তে হলে বি পানিটু মাটিতে ধরি কিনা না থাকা জায়গা হবলে লাগে দাউনি মাইল ডিউ কই থাকা এই লাগা বিমার বি বীজন পারাবি লাগা লাগি হয়ে যায় এটার বীজন রুপিয়া সময়তে বি হুঁশিয়ার করবলে লাগে এই বিমার লাগিছে কইলে মেনকোজেপ কই থাকা এই বি লাগাবলে লাগে মানে একদিন লাগাবো আর একদিন রুখিব এনেকা ইন্টারভেল ডেইজতে লাগাবলে লাগে আর এনেকা করে কিনা মেটালেক্সি আর মেনকোজেপ কই থাকা এই মিলাই কিনা ছেটকাই দিছে কলে ডাউনি মাইল ডিউ কই থাকা বিমার বি হাতাই দিবলে পারে এই কারণে এই বি জানি কিনা থাকিবলে লাগে আর খালি তৃতীয় নয় কিনা রিডোমাইল্ড এমজেড 72 ইটু টু 0.25% লই কিনা ভাল করে কিনা দশ দিন মাজতে লাগাই দিছে কলে এই বি এই বিমারকে হাতাই দিবলে পারে আর এই বিমার লাগি যাইছে কইলে ভাল করে কিনা তালাগা জাবরা খান খতম হয়ে যাওয়ার পাছতে জমা করে কিনা শুকাই দি কিনা ভাল করে কিনা জ্বলাই দিবলে লাগে নহলে এই বিমারটো আকো লাগা লাগি হয়ে যায় এই কারণে এই বি হুঁশিয়ার করে কিনা চাবলে লাগে আর একবার খেতে এই বিমারবিলাক লাগিছে কলে কোনটো জায়গাতে বেশি লাগি আছে এই খান বি ভাল করে কিনা জানিবলে লাগে আর সদায় চাল একটা খেতে একে বীজনটো লাগাই থাকিছে কলে বি এই বিমার খানটো হাতাবলে নাপারে এই কারণে পালাপালি চালতে আলাক আলাক বীজনবিলাক খেতে খানতে রুপিবলে বেশি দরকার আছে আকাশবাণী কহিমাপরা রুরেল কানেক্ট প্রোগ্রাম দিয়া ইমানতে শেষ করে আছে আকো আহাকালি একে সময়তে লগ করা হব সব মানবী ভাল থাকিবি আর আকো আহাকালি একে সময়তে শুনি দিবলে নাপাহরিবি
1: WFM Dragoban
2: 103 MHz
1: News, music and entertainment
2: This is FM Dragoban
1: FM 103 MHz

শুনি থকা সববিলাক পুৰণি হিন্দী ফিল্মী গীত প্ৰগ্ৰামটি দুচৰা গীত আপোনাৰ কাৰণ শুনি থাকিছে মহম্মদ ৰাফি সুষমা শ্ৰেথা লগা বাস্তে হম কিছি চে কম নহি ফিল্মত আৰু দুচৰা গীত আকৌ না বজাওঁতে আপোনাৰ খান না কিছুমান মেছেজেছ খান লৈ দি আছে ইয়াতে লিখি কিনা পঠাই আছে গুড ইভিনিং ৱেছ কৰি কিনা সৰিহা জান কাৰ্বি আংলং পৰা প্ৰেমিকা টেভা ৱেল প্ৰেমিকা টেভা আ ভেৰি গুড ইভিনিং টু ইউ টু বেশি খুশি আছে কি আজি সামদেবী আপনার ওয়াপাস আইগিনা প্রোগ্রাম

0: किशोर कुमार लगावस्थित दूसरा गीत शुनी थे खालिया फ्लेम शुनी थका सब आपनर खान पुरानी हिंदी फ्लेमी गीट प्रोग्राम শুনি আছে আকাশবাণী এফ এম ট্ৰেক পেন 110 মেগাহৰ্টজ পৰা আৰু এতিয়ালৈকে যিমান বি গীত ইয়াতে পৰা বজাই কিনে আছে খালী আৰু খালী আপোনাৰ খানকে এণ্টাৰটেইন কৰিবৰ কাৰণে আছে আৰু পূৰা বিশ্বাস আছে কি আপোনাৰ খান শুনি কিনে খুব এনজয় কৰি আছে তো দুচৰা গীত আকৌ না বজাৰ আগতে আপোনাৰ খানৰ মেছেজেছ আকৌ লৈ দি আছে এইবাৰ লিখি কিনে পঠাইছে চাৰি হাজান খাৰ্বি আংলং পৰা চান্দ্ৰা টিমুং আৰু তাৰ পৰা গুড ইভিনিং উইছ লিখি কিনে পঠাই আছে আৰু কোৱা আছে আপোনাৰ লগত পুৰণি প্লেলিষ্ট গানা শুনি কিনে এনজয় কৰি আছে কৈ কিনে লিখিছে চান্দ্ৰা টিমুং আ ভেৰি গুড ইভিনিং টু ইউটিউব বেছি খুচি আছে কি আপোনাৰ প্ৰগ্ৰেমত জুৰে আছে আৰু পুৰণি গীত আছে হলেবি আপোনাৰ পূৰা পুৰি এনজয় কৰি কিনে শুনি আছে বেছি বেছি খুচি আছে আগিলা গীতখন বি শুনিবি আৰু এনজয় কৰি থাকিবি আৰু দুচৰা মেছেজ আকৌ লিখি কিনে পঠাই আছে ধনঞ্জয় চাৰু পাথৰ আছাম পৰা আৰু গুড ইভিনিং উইছ লগতে লিখি আছে কিশোৰ কুমাৰ is one of the romantic and emotional singer he is one of my favorite old singer koi gina likhi gina pathai ase dhananjoy a very good evening to you once again bisi khushi ase ki apnar tune in kurise aro apnar laga pasandita kalakar laga awaz huni gina apnar enjoy kurise ji ha moi laga moi karne bi kishore kumar is one of my favorite singer to এনজয় কৰি থাকিবি কৈ কিনে আপোনাৰ কিবি আকৌ জনাই দি আছে আৰু দুচৰা মেছেজ লিখি কিনে পঠাইছে ডিমাপুৰ পৰা মিনাৰ খান্দ আৰু তাৰ পৰা বি গুড ইভিনিং উইছ লিখি কিনে পঠাই আছে আৰু প্লেলিষ্ট বেছি ভাল আছে আৰু শুনি কিনে এনজয় কৰি আছে কৈ কিনে লিখি কিনে পঠাই আছে মিনাৰ খান্দ a very good evening to you আৰু বেছি খুচি আছে আজি আপোনাৰ টিউন ইন কৰি আছে আৰু এনজয় বি কৰি আছে বেছি খুচি আছে আৰু শুনি থাকিবি প্ৰগ্ৰেম শেষ নোহোৱা তাক চাথ দি থাকিবি কৈ কিনে আপোনাৰকে জনাই দি আছে তো শুনিব এক দুজে কে লিয়ে ফিল্ম কি গীত গাই আছে এছ পি বালাসুব্ৰমণ্যম আৰু অনুৰাধা
1: মেৰে জীৱন সাথী প্যাৰ কিয়ে যা জৱানী দিৱানী খুবসূৰত জিদ্দি পড়োসন सत्यम शिवम सुंदरम बेनहर इंग्लिश

Muhammad Rafi aur chorus laga waste curse flame out huni le khuni thaga sab billa karubi apnar kala ekta duita messages loi di ase ebar likhi gina pathai se umma busti mokokchung bra chuba k jamir aro tar pra likhi se good evening dear rj every show of yours is a gift I tune in to celebrate joy and peace enjoying every bit of your beautiful playlist creating moments that will forever hold a special place in my heart koi kina likhi kina pathai ase chuba ke jamir jite bi apnar likhi kina pathai moi logot jab wapas na thake I'll take it as a compliment bisi bisi khushi ase ki apnar khan jite bi sath di kina mithas logot messages khan likhi kina pathai ami khan rjs khan sob bi bisi khushi pai to feedback to negative hoile bi positive la hoile bi ami khan huni bole tayar ase লবলে তৈয়াৰ আছে এনেকুৱা ফিডবেক খান শুনি কিনে আমি খান আৰবি চেষ্টা কৰে আপোনাৰ খান কি খুচি কৰিবলৈ কাৰণে এইটো আপোনাৰ খান বি মনতে ৰাখি থাকিবি আৰু যেতিয়া মই ইয়াতে পৰা ৰিটায়াৰ্ড হৈ কিনে মহিলা চাৰ্ভিছ পৰা ৰিটায়াৰ্ড হৈ কিনে যাই যাব আপোনাৰ খান লা মেছেজেছ খানটো মহিলাক মনতে সদায় দিন লৈ কিনে থাকিব কৈ কিনে আপোনাৰ খান চবকে জনাই দি আছে আৰু বেছি খুচি আছে আজি বি আপোনাৰ টিউন ইন কৰি কিনে লিখি কিনে পঠাই দিছে এণ্ড আ ভেৰি ভেৰি গুড ইভিনিং টু ইউ টু আৰু দুচৰা মেছেজ লিখি কিনে পঠাইছে ইয়াতে অ'কে দিছ ইজ ফ্ৰম ক্ৰামচা চাৰ্থে টিছ' চাৰিহাজান কাৰ্বি আংলং আছাম পৰা লিখি কিনে পঠাই আছে আৰু তাৰ পৰা বি গুড ইভিনিং উইছ কৰি আছে আৰু তাৰ কোৱা আছে মই খান গানা শুনি কিনে বেছি ভাল লাগি আছে কৈ কিনে লিখি কিনে পঠাই আছে বিকজ আ ভেৰি গুড ইভিনিং টু ইউ এণ্ড ইয়ৰ ফ্ৰেণ্ডছ আজি আপোনাৰ একলাহে নহৈ কিনে আপোনাৰ লগা কিছুমান চাঠিবিলাক লগতে টিউন ইন কৰি হিচাপতে মই আপোনাৰ লগা মেছেজটো পঢ়ি আছে বেছি বেছি খুচি আছে আপোনাৰ খান চব বি এনজয় কৰি আছে তো আপোনাৰ খান শুনিবি আৰু এনজয় কৰি থাকিবি কেলে মানে আমি খান লা প্ৰগ্ৰেম যাই থাকিবলৈ আছে 7:10 লাগে তো শুনিব আ গালে লাগ যা ফিল্ম কি গীত গাই আছে কিশোৰ কুমাৰ আৰু লতা মংগেশকৰ

কোনবা জনৰ টিভি আহি থাকি আছে। হলিবি আজি মেঘালয়া মানুহখানি ইটো নেচাৰেল হেৰিটেজকে বাজাই কিনা ৰাখিবলৈ কাৰণে জিমিতাৰী লৈ কিনা কাম কৰি যাই থাকি আছে। ইটো নিচিনা কিমান ব্ৰিজেছ থাকি আছে ইটোকে জানি বুলিবি পইলাটো হলে বেছি দিগদাৰী থাকিছে। হলিবি আজি লোকেল মানুহখানি আহি কিনা খুন্দি কিনা কমিউনিটিহি আহি কিনা ইটোকে মেইনটেইন কৰি কিনা যাই থাকি আছে। আজি লোকেলছ কানি ইটো নিচিনা 120 ৰুট ব্ৰিজেছকে দেখভাল কৰি দি থাকি আছে। ডিমছ পৰা ব্ৰিজেছ কান লগা কণ্ডিশ্যনছকে চাই থাকে আৰু কোনোবা পৰাটো হ'লে ইটো ওচৰৰে নাৰ্জাৰিছবি বনাই দি কিনা চাৰাউণ্ডিংছকে মজবুত কৰি দিবলৈ লগা কাম কৰি থাকি আছে। ইটো নিচিনাহি ইটো কনজাৰ্ভেশ্যন নিমিত্তে একটা ঠিক ইক' চিষ্টেম বনাই দি কিনা আহি থাকি আছে। শ্ৰী হালি ৱাৰ তাইহি ইটো ৰুট ব্ৰিজেছ বনাই দিয়া লগা কাম দে। 50 পৰা বেছি কাম কৰি কিনা অহা লগা নাম দে। পদ্মা অৱাৰ্ডছ পাই থাকি আগে আপুনি খান চবেই জানি থাকিব তাই লগা ডেডিকেশ্যনহি আমি খান চবকে প্ৰেৰণা দি থাকি আছে। চাদি ভাই খান আপুনি খানে ইটো ৰুট ব্ৰিজকে ভিজিট কৰিছে কৈলে ছ'চিয়েল মিডিয়াতে যি হলিবি ফটো শ্বেয়াৰ কৰি দিবি। আপুনি খানি শ্বেয়াৰ কৰি দিয়া ফটো খান পৰা মানুহ কানি মেঘালয় লগা ইটো খাস হেৰিটেজ ওপৰত জানকাৰী পাই থাকিব পাৰিব। মই লগা প্যাৰে দেশবাসী আমি খান চবে আমাৰ নিজৰ বস্তি খানগে চাফা ৰাখিবলৈ মন যায় আৰু আমাৰ চিটিজ খানগে সুন্দৰ ৰাখিবলৈ মন যায়। হলবি আমি খান কোনবি আমি খান ওচৰতে থকা প্লাষ্টিক ৱেষ্ট নহলিবি চাপৰা খান কোনবাৰা চাফা কৰি দিয়ে থাকে ইটো খান ওপৰত ধ্যান নাতে। বেছি মানুহ খান বাৰা ভাবি আছে কে এইটোতো হলে দোচৰা কোনোবা মানুহ খান লগা কামহি আছে বোলে মানুহ খান লগা জিম্মেদাৰী আছে বোলে ভাবি থাকে। হলিবি আমি খান মাজতে ইটো নিচিনা মাইণ্ড ছেট থাকিয়া ইণ্ডিভিজুৱেলছ খান থাকি আছে কোন লগা কাম বাৰা আমি খান চবকে প্ৰেৰণা আনি দি থাকি আছে। মধ্যপ্ৰদেশ লগা ৰাজকাৰ ডিষ্ট্ৰিক্ট লগা বিয়ৰা বস্তি লগা কোনোবা মাইকী মানুহখনো পৰে জানিবলৈ মই আফচাৰ পাই থাকি আছে। ইটো মাইকী মানুহখানি তাইখন ওচৰতে থকা প্লাষ্টিক ৱেষ্ট কানগে হাতাই দিবলৈ ৰিজল্ভ কৰি কিনা লৈ যাই থাকি আছে। কোনোবা মানুহখানি আহি কিনা একটা বদলাপ আনি দিবলৈ তাইখানগে ৰুখীয়া নাই। তাইখানে নিজৰ আহি কিনা প্লাষ্টিক বটলছ আৰু জাপৰা কান চাফা কৰিয়া লগা কাম উঠাই থাকি আছে। থাকি থাকি কিনা ইটো কাম বাঢ়াই কিনা যাই থাকি আছে আৰু আজি তাতে জমা কৰিয়া প্লাষ্টিক ৱেষ্ট কানি ইক' ব্ৰিক্ছ বনাই দি কিনা আজি ইটো ইক' ব্ৰিক্ছ চলাই কিনা পাব্লিক প্লেচেছ কানগে সুন্দৰ বনাই দি থাকি আছে। যো অলপ মাহিনা টাইম দে প্লাষ্টিক ৱেষ্ট লগা 20 ৰিচাইকেল কৰি কিনা ঠিক পৰা জ্বলাই কিনা যাই থাকি আছে। দোচৰা কোটা দে আমি খান কৈলে মানে প্লাষ্টিক কোনটো পৰা পইলা আমাৰ চিটিজ কানগে লেতেৰা কৰি দি থাকিছে আজি ইটো পৰা আমাৰ চিটিজ কানগে আৰু বি সুন্দৰ বনাই দি থাকি আছে। ইটো মাইকী মানুহ খান লগা প্ৰায়াস কাৰণে বেছি খুচি বা মই জানাই দি আছে। বিয়ৰাতে থাকিয়া চব মাইকী খান আৰু ইটো চাফ চাফাই কাম দে জোৰাই কিনা থকা চব মানুহ খানগে মই কংগ্ৰেচুলেট কৰি দি আছে। মই লগা প্যাৰে দেশবাসী বেছি মানুহ কাৰণে মইকে একটা টপিক ওপৰতে চিঠি লিখি দি থাকি আছে আৰু ইটোতো হ'লে গণেশ উৎসৱ থাকি আছে। ইটো ওপৰত ঝাৰ ঝাৰ কৰিবলৈ চাজেশ্যনছ পাই থাকি আছে। গণেশ উৎসৱ কাৰণে আৰু বি টাইম থাকি আছে। হলিবি মানুহ কানি ইটো ওপৰত কথা কৰিবি কৈ কিনা মইকে চিঠি লিখি দি আছে। ইটো কাৰণে মই আজি ইটো ওপৰত কথা কৰি দি আছে। গণেশ উৎসৱ লগা আইডলছ খান বনা দিলে বেছি আগে পৰা চুৰ কৰি কিনা যাই থাকি আছে। ইটো পৰা মই চবকে কৈ দিব মন আছে কে কোন কোন গণপতি বাবা আইডল ঘৰ দে ছচাইটি দে ইয়াৰ নেবাৰহুড দে ৰাখি আছে চবে আমাৰ দেশ লগা মাটিৰ পৰা ওলাই কিনা আমাৰ দেশ লগা নিজৰ বৰ্ডাৰ্ছ আৰু আৰ্টিচেন্স খান পৰা বানাহি লবলৈ চব মানুহ খান লগা প্ৰায়াস থাকিবলৈ কাৰণে মই কৈ দি আছে। গণেশ আইডলছ বনা মানুহ খান চবে পাৰাদাক ক্লে বাঢ়াহি ইটো আইডলছ বনাবি কিনিয়া মানুহ খান বি ইটোকে মন দি ৰাখিবি কে ইটো আইডল কি পৰা বনাইছে আৰু কতি পৰা বনা লগা আছে ইটো খান ঠিক পৰা চাবি। পেৰিছ প্লাষ্টাৰ পৰা বনা আইডলছ কেতিয়াবি নাকিনিবি। চাদি ভাই খান পূজা বিচিতে ক্লে পৰা বনা আইডলছ খান দহিলে পানীতে নেচাৰেলি ডিজল্ভ কৰি দি থাকে। ইটো পৰা আমি খান লগা নদী ভুকুৰি আৰু এনভাইৰনমেণ্ট বাচাই কিনা ৰাখিয়া দে মতব কৰি দি থাকি আছে।

ইটো পাৰা আমাৰ ধৰ্মগিবি ঠিক পাৰা মানি যাব পাৰি আছে আৰু আমাৰ নেজৰ গিবি ঠিক ৰাখি দিয়া লগা জিম্মেদাৰীবি পূৰা কৰি দিব পাৰি থাকি আছে। আমি কানি কেতিয়া লোকেল আৰ্টিচেন্স কান পাৰা আইডলখিনি তেতিয়া আমি কানি ভোকেল ফৰ লোকেল লগা সংকল্পকে মজবুত বনাই দি থাকি আছে। মই বিশ্বাস আছে কেইটোবাৰ গণেশ উৎসৱ আৰু ইটো নিচিনা হাৰ ফেষ্টিভেলছতে আমি কানি ইটো কান সব ওপৰত ধ্যান দিবলৈ আৰু নেশ্যনেল ইণ্টাৰেষ্টে ইটো নিচিনা কটম লৈ কিনা যাই থাকিবলৈ কাৰণে চাদি ভাই কান আমাৰ দেশ লগা সবচে ডাঙৰ শক্তিটো হ'লে দেশ মানুহ কানি থাকি আছে। আমাৰ দেশ লগা ক'ত ক'ত জেগা কান্দে ডাঙৰ আৰু ছোটো ইনিচিয়েটিভছ লৈ যাই থাকি আছে ইটো কান সব পৰা আমি খানগে বেছি ডাঙৰ লেচন শিকাই দি কিনা আহি থাকি আছে। ইটো প্ৰায়াস কানবাৰ আমি খান সবকে দেখাই দি থাকি আছে কেকুতে মনতে সংকল্প থাকি আছে আৰু সমাজ লগতে মিলি থাকি আছে তেতিয়া বেছি ডাঙৰ পটলাভ আনি দিব পাৰি থাকি আছে। আপুনি লগা ভাৱনা আৰু ছাজেশ্যনছ লগাতাৰ আমি লগতে শ্বেয়াৰ কৰি দি থাকিবি আৰু আপুনি ওচৰতে হোৱা ইটো নিচিনা প্ৰায়াস কান পঢ়িবি মইকে জানকাৰী দি থাকিবি কেলে মানে ছুটো হলিবি ইটো নিচিনা একটা কাম পৰা পুৰা আমাৰ দেশ মানুহখন কাৰণে প্ৰেৰণা আনি দিব পাৰে লগাবি হ'ব পাৰে। অহা মাহিনা মান কি বাতে আমি খান চবি আকৌ লগ কৰি আহিব আৰু অহা মাহিনা আমি কানি দেশ মানুহখন লগা নতুন প্ৰয়াস আৰু সফলতাৰ ওপৰত চৰ্চা কৰি আহিব। নিজৰ আৰু পৰিবাৰকে ধ্যান ৰাখিবি আৰু হয় যি হলিবি পানী বাজে কিনা ৰাখিবি। আমি কানি বাৰিষ লগা পানী হাৰ ড্ৰপ বাজে কিনা ৰাখিবলৈ বেছি দৰকাৰ থাকি আছে। কেচ দ্য ৰেইন লগা মমেণ্টাম জাৰি ৰাখিবলৈ লাগি আছে আৰু আমি খান সব মিলি কিনা হাৰ ৰেইন ড্ৰপছকে বাজে কিনা ৰাখিব। বেছি বেছি খুচি পাইছে, নমস্কাৰ।